रिजाबथाय ग्राखनालायगा जयकान्त बरमुनि खुरांहा हालोदावनि रिजाबथायके रिजाबथाय अधे रिजाबथायग्रानि प्रोग्राम दिन्दे रंजामका आकाशवाणी सिलचर द्वाखनानां सेंचिनि ग्राउजमा आकाशवाणी सिलचर ग्राउजमा पुरिदु बिश्यामी बर्मन आसाम विधानसभानि हाबा जिग्निबा राउन्डनि बुथ सायनसभा माफी सिलचर सीटनि বিজেপি ক্যান্ডিডেট রাজদীপ রায় রিজিং টিম জিগনি রাজাগনি বিশাগনিশ কু বুজাং কংগ্রেস ক্যান্ডিডেট অভিজিৎ পালকে বাইগলাহি স্কাং থাঙি দং এবু সিট হা ডক্টর রায় মাইবা রিজিং জাং বিশাটামস্কু রাজা যাই কনজাই বুট অধিক কংগ্রেস ক্যান্ডিডেট অভিজিৎ পাল জিং জাং টিম জিসনি রাজাবমা বিশাটাম জিসনি

0: इफको नैनो उर्वरकों का कमाल, हर खेत किसान बने खुशहाल।
1: আকাশবাণী শিলচর, শুরু হচ্ছে অনুষ্ঠান চাষ আবাদের কথা।